0: আৰু জোহাৰ দিদি।
1: তো শ্ৰোতা বন্ধু, আজি তো সময় হৈগলা না, এই কাৰ্যক্ৰমকে ইন ৰখবাকে পড়বা। আজিৰ এই কাৰ্যক্ৰমকে নিকৰি আপোনাৰ সঙ্গে মই থিলি উপস্থাপক শিৱ প্ৰধান। জোহাৰ।